নমস্কাৰ, ইদে আকাশবাণী তোৰা ইলা আৰম্ভ কৰিব নিলে অনুষ্ঠান গাছা। এই অনুষ্ঠানটা প্ৰচাৰ হ'ব লাগিছে মিডিয়া বুলি 243.31 মিটাৰ আৰু কিলো হৰ্চ 1233 নি। আজি বৃহস্পতিবাৰ আগষ্ট মাছলা 27 তাৰিখ 2026 শ্ৰোতাগিলে আজি অনুষ্ঠানটা আৰম্ভ কৰিব নিলে ভক্তিমূলক গান দিয়ে। পৈলনি আপনিগিলাকে শুনাব নিলে শিল্পী মনোৰঞ্জন হাজংলা কণ্ঠনি একৰা ভক্তিমূলক গান গানলা কোঠাৰ সুৰ শিল্পীলে নিজেলে।

শ্ৰোতাগিলে আপনাগিলে আজি অনুষ্ঠান লাগিলেনি শিল্পী মনোৰঞ্জন হাজংলা কণ্ঠনি ক্ৰমে টুইট ভক্তিমূলক গান শুনিলে গানলা কোঠাৰ চুৰ থাকিবেন শিল্পীলে নিজেলে ইলা আপনাগিলাগে আগবঢ়াও নিলে চাহ আৰু ইলা উপকাৰিতালা সম্বন্ধে কিছু কথা। চাহ খাৱালা পৰম্পৰা আজি থকন 5000 বছৰ আগে চীন দেশনি আৰম্ভ হয় কিয় বিভিন্ন বুৰঞ্জী আৰু ইতিহাসমূলক বিৱৰণী পোৱা যায়। উচময় থকনে চাহ খাৱালা উপকাৰিতা আৰু স্বাস্থ্যলা উপনি ইলা প্ৰভাৱলা উপনি অধ্যয়ন চলি আহিছে আৰু ইলাও ইলা পৰীক্ষা নিৰীক্ষা তথা গৱেষণা